0: তাইখন পৰা কমিউনিটিতে এৱেৰনেছ খান বি দিব আৰু হেণ্ড ৱাশ্বিং ডেমনষ্ট্ৰেশ্যন কৰে এইটো হাত কেনেকা চাফা কৰি কিনে বাচ্চা খান লগা ফুড খান তাইখান খা লোৱা খান প্ৰিপেয়াৰ কৰিব আৰু তাইখান লগা পাতলা পায়খানা হৈ কিনে তাইখান চাফা কৰা পিছতে কেনেকা আমি খান হাত ধুলাব লাগে এইটো খান বি চব স্কুলছ খান দে আৰু অংগনবাদী চেণ্টাৰ্ছ খান দে এইটো ডেমনষ্ট্ৰেট কৰি দিব আৰু এষ্টাব্লিছমেণ্ট অফ ORS এণ্ড জিংক কৰ্ণাৰ্ছ এইটো কোৱা নিচিনা চব হেল্থ ফেচিলিটিতে ORS আৰু জিংক ৰাখি কিনে প্ৰিপেয়াৰ কৰি কিনে ৰেডি কৰি কিনে ৰাখি কিনে পেচেণ্ট আহিলে এইটো তাইখানকে এভেইল কৰিবলৈ লগা চব দিবলৈ আছে এইটো কেম্পেইনতে
1: আৰু ডিপাৰ্টমেণ্ট ছাইড পৰা একো চেলেঞ্জেছ ফেচ কৰে নে নাই এইটো খান ইমপ্লিমেণ্ট কৰে টাইমতে
0: বীমাৰ মানুহখানটো আহি যায় হ'লেবি বীমাৰ নহ'লেতো বেছি বীমাৰ নহৈছে গ'লেতো পাব্লিকটো কোনোবাটো দে ডোণ্ট কাম ফৰৱাৰ্ড টু দ্য চেণ্টাৰ্ছ আৰু তাইখান হোম ৰেমেডি এনেকুৱা কৰি কিনে আমি ট্ৰিটমেণ্ট কৰিব পাৰে হ'লেবি আমি খান ডিষ্ট্ৰিক্ট টাস্ক ফৰ্চ অন ষ্টপ ডাইৰেক্ট কেম্পেইন বি ৰিচেণ্টলি উইথ দ্য ডেপুটি কমিশ্যনাৰ কহিমা আমি খান হেল্থ DTF আৰু তাতে অল দ্য ষ্টেক হোল্ডাৰ্ছ আৰু ডিপাৰ্টমেণ্টছ খান বি আহি কিনে আমি খান একেলগতে এইটো ষ্টপ ডাইৰেক্ট কেম্পেইনটো ভাল পৰা আমি খান লগা ডিষ্ট্ৰিক্টটি বি চলিব কৈ কিনে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট NSRLM RD ডিপাৰ্টমেণ্ট PHED জল জীৱন মিছন আৰু আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এইটো খান আহি কিনে আমি খান একেলগতে মিটিং কৰিছে আৰু তাতে এৱেৰনেছ বি ক্ৰিয়েট কৰিব বাই দ্য ডিপাৰ্টমেণ্টছ এণ্ড অলছ' তাইখান বি ক'তে পাৰে আছে এইটো মদত কৰি দিব স্পেচিয়েলি RD ডিপাৰ্টমেণ্ট পৰা বি ছেল্ফ হেল্প গ্ৰুপ থাকে লগা আমাৰ খান এইটো ছেল্ফ হেল্প গ্ৰুপছ খানকে বি এৱেৰনেছ দি কিনে দেট ইম্পৰ্টেঞ্চ অফ ORS আৰু জিংক পাতলা পায়খানা টাইম দে এইটো খেলাব লাগে এইটো খান বি তাইখান বি এৱেৰ কৰি দিব কৈ কিনে আমি খান কথা কৰিছে আৰু PHE ডিপাৰ্টমেণ্ট পৰাতো পানী চাফা ড্ৰিংকিং ৱাটাৰ ক্লিন ড্ৰিংকিং ৱাটাৰ এইটো খান বি চাপ্লাই কৰি দিব ৱাটাৰ টেষ্টিং এইটো খান বি কৰি দিব কৈ কিনে এইটো খান ডিছকাছ কৰিছে এণ্ড ফ্ৰম এডুকেশ্যন ডিপাৰ্টমেণ্ট হ'লেতো তাইখান লগা মৰ্ণিং এছেম্বলি দে হেণ্ড ৱাশ্বিং ডেমনষ্ট্ৰেশ্যন খান বি ষ্টুডেণ্টছ খানকে বি এৱেৰ কৰি দিব আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আমি খান অংগনবাদী চেণ্টাৰ্ছ খানতে হেণ্ড ৱাশ্বিং মেছেজেছ আৰু ORS কেনেকুৱা খায় বা কেনেকুৱা বনায় কোনকে দিব লাগে এইটো খান এৱেৰ কৰি দিব কৈ কিনে আমি খান প্লেন কৰি কিনে যাই আছে
1: স্যার আপনি বেশি ভালোয়ারা আমি খাঙ্গে ডায়রিয়া আর স্টপ ডায়রিয়া ক্যাম্পেইন ইতুলা দরকারি ওপরে বেশি ভালোয়ার আমি খাঙ্গে সামজাই দিছে আপনি কোনোবা লাস্ট মেসেজ কবলে মন থাকিলিবি ইতুকলে বেশি খুশি হব
0: থ্যাংক ইউ গোলস এন্ড অবজেক্টিভস তে কোয়া নিছেনে স্টপ ডায়রিয়া ক্যাম্পেইন ইতুহে না হই গিনে পিছে নিমে দেবি নো চাইল্ড শুড ডাই অফ ডায়রিয়া ইতু আমি খান বিলো 5 ইয়ার্স খান উইথ দ্য অ্যাভেইলেবিলিটি অফ ORS আর জিংক in the health facilities government of india aro health and family welfare department para dawai khan ORS aro zinc khan di ase so ami khan ki holi bi to attain zero child deaths due to diarrhea etu patla paikhana para tu bacha ekta bi namuri bo lage koi gene etu message tu di ase aro dawai khan dia nisina available ase jai gene প্ৰাইমেৰী হেল্থ চেণ্টাৰ চাব চেণ্টাৰ নহ'লবি কমিউনিটি হেল্থ চেণ্টাৰ নহ'লবি ডিষ্ট্ৰিক্ট হস্পিটেল ক'তে হ'লবি যাই কিনে এইটো ORS আৰু জিংটো এভেইল কৰিবি এণ্ড লেটছ অল ৱৰ্ক টুগেডাৰ চ' দেট ন' চাইল্ড ডাইজ ডিউ টু ডায়েৰিয়া
2: আজি আমাৰ খান হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰামটি ডক্টৰ ক্ৰেভিলহু নাক্ৰ কুনিহি CMO অফিচ কহিমাতে ইমিউনাইজেশ্যন এণ্ড ৰিপ্ৰডাক্টিভ চাইল্ড হেল্থ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ আছে তার লগত স্টপ ডায়রিয়া ক্যাম্পেইন 2026 আর প্রিভেনশন এন্ড ম্যানেজমেন্ট অফ চাইল্ডহুড ডায়রিয়া কিমান দরকারি আছে এটু লাগা ওপরতে আক্রিয় কিরে পারাহি ইন্টারভিউ লওয়া প্রোগ্রাম একটা শুনব পাইছে আজি কারণে হেলথ এন্ড ফ্যামিলি ওয়েলফেয়ার প্রোগ্রাম ইমানতে শেষ করে দিয়ে আছে
3: News, music and entertainment. FM 103 megahertz.
4: एक प्रकार से PM जय अब गरीबों की जय बन गई है।

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, কানা শুনি কিনা এনজয় কৰি থাকি আছে বুলি মই পূৰা উমেদ কৰি আছে। আমি খান লগা লিচনাৰ্ছ কাৰণে এতিয়া কোন কোন টিউন ইন কৰি কিনা আছে আপুনি খান জপিয়া আকাশবাণী কোহিমা এফ এম ট্ৰাগুবান 103 মেগাহাৰ্টজতে টিউন ইন কৰি কিনা থাকি আছে। আপুনি খান লগা হোষ্ট আৰু দোষ্ট আৰ জিতম জানি আনি দি আছে আজি ফৌজী ভাই লগা এটা স্পেচিয়েল প্লে লিষ্ট। আৰু ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি খানি আজি লগা প্লে লিষ্ট শুনি তাৰমানে আপুনি খান ভাই আমি খান লগা ফৌজী ভাইৰ কাৰণে কিবা এটা মেছেজ বঠাই দিব মন আছে বোলে, কিবা এটা তাইখানকে থেংকছ ক'বলৈ মন আছে বোলে, আপুনি কাছ আমি খানকে লিখি না পঠাই দিব পাৰিব। ফোন নম্বৰ আছে সতাই নিচিনা

প্ৰগ্ৰাম শেষ কৰি দিয়াব, 10:20 হ'লে আপুনি এখন দেলহি পৰা ৰিলেক কৰি দিয়া মানে ৱৰ্ল্ড নিউজ শুনি হ'ব। তো ইয়াতে লাষ্ট গীত শুনিবি উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক ফিল্ম ৰা ৰমি ৱেভিক হৰিহৰণ শশৱন্ত আৰু সচদেৱ অৱস্থে মিউজিক দিছ ইজ শশৱন্ত আৰু সচদেৱ লিৰিক্স কুমাৰ।

0: বা শুনিবলৈ মন থকা নিমিতে না
1: আপনি গানা কৰে ন কৰে
0: ইখান যে এই কৰে থকা মিলি কৰে অলপ যেন না কৰে
1: গীতা গান বচাই না বচাই
0: আপনি
1: ফোন কৰাৰ পিছত থেংকছ দে
0: শুনি কিনে এনজয় কৰিবি।

0: Hello.
1: Hello, বাইদেউ, মই প্ৰেমিকা টেৱা কৈ আছে।
0: প্ৰেমিকা টেৱা ক'ত জেগাৰ পৰা কল কৰি আছে?
1: হৰিজান।
0: হৰিজান
1: হৰিজান পৰা।
0: অ'কে, কবি কেনেকুৱা আছে?
1: ভালে আছে বাইদেউ।
0: অলপ
1: কেইদিন পৰা ট্ৰাই কৰি আছো, নালাগে নালাগে ফোনটো।
0: চব মানুহবোৰ ট্ৰাই কৰে না, তো নালাগে এটা কল কৰি থাকিব লাগে, তেতিয়া আপোনাৰ লগা মন বি পূৰা হৈ যাব না। কবি, আজি তো ফোন লাগিছে, কি গানা শুনিবলৈ মন আছে?
1: আজি কভি খুশি কভি গম আছে।
0: কভি খুশি কভি গম আছে, কোনটো গীতটো শুনিবলৈ মন আছে? কভি
1: খুশি কি গানা আছে বাইদেউ?
0: ওহো, টাইটল সং আছে সে সাবা সাবা সুরজ হুয়া মাতম, ইয়ে লড়কা হে আল্লাহ, ইউ আর মাই সোনিয়া। বেছি ভাল আছে, তো আপনার পছন্দ করে গীত শুনিবি আর এনজয় করিবি, আর অলপ দিন পাছতে আপনাকে বাতচিত করি কিনা বেশি ভাল লাগে আছে, তো এনজয় করিবি গীত। ওকে, থ্যাংক ইউ,
1: বাই
0: বাই, বাই। শুনি থাকা সববিলাক প্ৰগ্ৰামত এইবাৰ দুচৰা গীত দি আছে সোনু নিগম আৰু অলকা য়াগনিক লগা আৱাজতে। ফিল্ম আছে কবি খুশি কবি গম, আৰু ইটো গীতটো শুনিবলৈ মন হৈ কিনে আমি খালনতে কল লগাইছে প্ৰেমিকা টেৱা, আৰু তাৰ পৰা শুনি থকা সববিলাকে ডেডিকেট কৰি কিনে আছে, তো শুনি থকা সববিলাক শুনিবি আৰু এনজয় কৰিবি। ইটো গীতটো আপোনাৰ খানকে ডেডিকেট কৰি দিছে প্ৰেমিকা টেৱা।

0: নীল বৰা হাৰাই দি কিনে আগে যাই আছে আৰু কুবৰচিষ্টেই দুপৰা হেডলাইনছ জনাই দিব। গভৰ্ণৰ নন্দ কিশোৰ যাদৱৰ পৰা হলিষ্টিক হেল্থ কেয়াৰ দেই আয়ুষ লগা কাম ওপৰ কথা কৰিছে। হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট পৰা অথৰাইজ নকৰীয়া স্কলাৰশ্বিপ কাম কৰিয়া খিলাফ খবৰদাৰ জনাইছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী দুই দিন নিউজিলেণ্ড ভিজিটেই অকলেণ্ড পুঞ্জিছে আৰু ছিনিয়ৰ নেশ্যনেল পেণ্ট্ৰক চিলা চেম্পিয়নশ্বিপটি নাগালেণ্ড অভাৰঅল চেম্পিয়ন জিতিছে। আৰু আজি পুথুলা নাগামিজ কপৰ ইমান ডিষ্টিছ হৈ আছে, শুনি থাকিবি আহিয়াকালি পুথুৰ 7:25 নাগামিজ কপৰ আনি দিব।
1: Get tested for HIV and syphilis within the first 3 months of your pregnancy.
2: A pregnant HIV woman can prevent the transmission of HIV and congenital syphilis to her baby.
1: If you are tested positive, you can avail treatment that may save your baby from getting the infections.
2: HIV testing can be availed free of cost in the government hospitals across the state.
1: This information is brought to you by Nagaland State AIDS Control Society.